0: কোনো সময় ইয়াৰ বিপৰীতো দেখা যায়। জ্বৰ উঠা, বিশেষকৈ পায়ৰ মাংসপেশী ফুলে যোৱা, চলন ফুৰণিৰ অসুবিধা বা লেমনেছ এই ৰোগৰ প্ৰধান লক্ষণ। বেমাৰ বা ৰোগৰ আৰম্ভণিতে চিকিৎসা পেলে ৰোগ থেকে নিৰাময় হয়, বেছিভাগ সময় মাৰা যাওঁতাই পৰিলক্ষিত হয়। সুতৰাং প্ৰতি বছৰ টীকাকৰণে এই ৰোগ নিয়ন্ত্ৰণৰ উত্তম পথ। পাছৰ চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ অত্যন্ত জৰুৰী। ষষ্ঠ, ব্ৰুচেলোচিছ। ব্ৰুচেলা এভাৰ্টাছ নামক বীজাণু থাকে গৰু মহিষৰ এই ৰোগ হয়। এই ৰোগ সংক্ৰামক, এমনকি মানুহৰ শৰীৰেও সংক্ৰামিত হতে পাৰে। সাধাৰণতে শেষ পৰ্যায়ৰ বা ছয় মাছ থেকে নয় মাছৰ ভিতৰৰ গৰ্ভৱতী গৰু মহিষৰ গৰ্ভপাত হয়। এই ৰোগ নিয়ন্ত্ৰণৰ জন্য ভাৰত চৰকাৰ বিশেষ ধৰণে আঁচনি অৱলম্বন কৰি আছে। এই ৰোগ নিয়ন্ত্ৰণৰ জন্য টীকাকৰণ অত্যন্ত জৰুৰী। পশুপালক গুণকে এমন ৰোগৰ বা লক্ষণ পেলে পাছৰ পশু চিকিৎসালয় বা জিলা পশুপালন বিষয়াকে এই বিষয়ে অৱগত কৰাটা আৱশ্যকীয়।
1: অনুষ্ঠানে গৃহপালিত পশুর সংক্রামক রোগ ও টিকাকরণ এ নিয়ে বললেন ডাক্তার জিতেন্দ্র ভুইয়া। বন্ধুরা, এই সঙ্গে আমাদের আজকের অনুষ্ঠানের সময় কিন্তু একেবারে শেষ, তাই এবারে আমার অনুষ্ঠান থেকে বিদায় নেবার পালা। আপনারা সবাই ভালো থাকবেন, সুস্থ থাকবেন, এই কামনা জানিয়ে আজ অনুষ্ঠান এখানেই শেষ করছি।